নিয়োগ বস্তুত নাকৰ বগুণ মোৰ স্থানটো ইউজ কৰিলেচেন বাই বগুণ মই নিয়োগ ইউজ কৰি নিবাদ কৰোঁ মোৰ বুলি কথা সেই দিব।